এইবোৰ আকাশবাণী শিলচৰ প্ৰগ্ৰাম কাৰ্যনী আহাম জমা কামা খানাৰি চাইচিনী জিনী ডিমাচা প্ৰগ্ৰাম জেণ্ডু মিডিয়াম ৱেবনি মিটাৰ ৰজাতাম বিচাৰতাম মাগনি পয়েন মাকতাম মাগনি গ্ৰাউডে ৰজা যায় মাখন যায় কিলো হাৰচা অদে এফ এম নি ৰজা শ্ৰী মাগনি পয়েন মাকতাম মেগা হাৰচা তিনি চিনশ্ৰী বসেন মিহিবদাইনি চাইগিনি ইংৰাজী মাইতিনী ৰিজিংনি মাইতি গণ্ড জিনি ডিমাচা প্ৰগ্ৰামা তিনি খানাদিনং স্কংঠৱা ৰজাবটাই হাগজেৰা ৰজাব হাগং অদে এহনঠৱা চাইচিনি গ্ৰাউ জমা দুষ্কংটোহা রজাবটাই এবহা দিনী রজাইয়া শঙ্কর বর্মনী খুরংহা রজাবটাই খানাদিনাং